0: Oh yeah, yeah,
1: yeah. Jimmy Gertina Mintanga to Lin Sendala Nyamburga, Sashatina Nikuka demo.
0: Oh yeah.
1: Yeah. Wait to put you demo.
2: Serendoma, demoina.
1: Demoya to Hanso Dina, a Tiranga Lin Sendi Chi, Tumurgo, Gionu, Chilava, Dujit, Sistinga, a caracatul and Jocosa Sergunuga Mulanda, Chi Tiguanga to Lin Sendi Jil Deton, Sasgal Chikerji.
2: Oh yeah, Mandata, Dojit, Mandata. Achora tega ta si tatonga chichu likhung so so go lishe manna yonga shawa landu ji hondana karna yin
1: kwajin chi
2: are tamne ta nyang khe yonga chi karna yin
1: are
2: tin thori ta gegen namba ha ni kha go ra la pata ra ye gegen namba no hal ma go chen ja gon chen ya ye ka ji mo yin go na ta lwa
1: are
2: gegen namba yong Santa is it in the big Honda Catacalculo Tikini?
1: I did it.
2: A little, Homa number, same Kong, Hopo Goni, Jinga, you got to Cheta, Chukernayan.
1: I did a castle de Rayon to Jilinga than the Gangra, some magazine to look at Jinga Jun the Dutch and the Catchin's Gria.
2: Only, they don't know. I
1: didn't mind your Murimu. Keti chigdana chu thanga jima glin chenanga ma chi vmu ser gununde chu rewa jin te kodgi la ma chigna yang kanoz kodgi la go a chu qa
0: ya ko ten chi ya
1: ya dina nik ka demo
0: ya demo
1: ya mele da zo chama tan zang ya da da chi ndang ge nyang ni vi nyang khan jog bna ba dina cham da ni nga chi nyam khchi ke ala ba du ji chhersteng ge ara khar kha tu lun jog sa ser gu nu ge len chen de chi thu mi lg chin de nyam se ji ju yel re re dina yang cham da ni jog bu ge kal ma kha pr thoy ke chi jog bu ndi ge kha pr ni len zgi la tang da men the te amang len de sen ji nang ju yel we jog bu chu de mu
3: ro de mu chu chong de ba de mu
1: a de mu ye dina jog bu ge sa cha kang zg na kha pr tung gu yo
3: Yeah,
4: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གས ओ यो यो
1: अरे तिना तेगुंग लेन छन आय अरे रे तेगुंग लेन छन आय कोडगी यो ले तिना गा छु अलनजु कनंग ना लमा ल थर चिक मंगल खचिक मा थमे क ति चेंग तेरंग लेन छन दिना गा कोडगी यो
4: ओ या या क्वटन
1: अरे तिना थंगा जिमा ग लेन छन गा छे जेम बाज ग जिना छुक
4: छुक छुक
1: अ या छस करी वायो को अ
4: क लमा प्रमोडो मा ग यो हामा लांगुनि मा ज मोतर
1: अरे तिना lama phmu ro ma ge yu phama lang gu ni ma se gu nu ge amang le te thang ji ma ge len chen nga che ke lo lung ga re wa ta ra ko ti la gu
4: o ya ya
1: ya ti na ni ke ka de mu
4: ya de mu
1: ya ya tu pu na ba ti na ti rng ge la ba du ji chi teng ge ra khar kha tu ndu ku sa se gu nu ge amang len de la ke le nye mu gu tu ni ta ta da de chi ngam na nga chu den chen de la sen shi nang ge yo pi gen ba nang ge chi thar ng sang sen kum chik pi ta hi mun de yang dun zam ba che rng ro ma ge yang yang shi ni gen